0: তো বলছেন যে স্বাধীনতা দিবসের আন্তরিক শুভেচ্ছা এবং অভিনন্দন জানাচ্ছেন, এবং তারপর লিখছেন, স্বপ্ন পেরিয়ে সফলতা, এরই নাম স্বাধীনতা, এটাই সত্য। এক নম্বর স্বপ্ন দেখা, দেশের জন্য কিছু করার ইচ্ছে, নেতাজি, ক্ষুদিরাম, অনন্ত সিংয়ের মতো স্বপ্ন দেখেছিলেন। এবং দ্বিতীয়ত হচ্ছে ত্যাগ আর সংগ্রাম, স্বপ্ন পূরণ করতে গেলে রক্ত, ঘাম সবই সইতে হয়, সহজে কিছু আসে না। তিন নম্বর হচ্ছে সফলতা, লড়াই করে জয় আসে। 1947-এর 15ই আগস্ট আমরা সফল হয়েছিলাম। আর চার, আসল স্বাধীনতা, শুধু দেশ স্বাধীন নয়, নিজের পায়ে দাঁড়ানো, নিজের সিদ্ধান্তে বাঁচা, অন্যায়ের বিরুদ্ধে মুখ খোলার সাহসী স্বাধীনতা। এবং লাস্টে একটা কথা বলেছেন যে ওনার মতে, তাই স্বপ্ন দেখো, লড়াই করো, সফল হও, সেদিনই তুমি হবে সত্যিকারের স্বাধীন। জয় হিন্দ।
1: ভারী সুন্দর,
0: ভারী সুন্দর মেসেজ। আসলে আজকে দেখো সবই কিন্তু আমরা এইরকমই কথাবার্তাগুলো ঘুরে ফিরে আসছে, যেখানে নিজেদের স্বপ্ন দেখাটাকেও রাখছেন, আবার দেশ যেভাবে চলছে কোথাও কোথাও মনে হচ্ছে সুন্দর করে আরো একটু অন্যরকম স্বপ্ন দেখলে ভালো হতো। এবং দেখুন, এই যে ভালো স্বপ্ন দেখব এবং সেটাকে একটা রূপ দেব, এই জন্য তো আমাদেরই এগিয়ে আসতে হবে। দেশ মানে কি? আমি, আপনি, আমাদের নিয়েই তো দেশ সবটা। মাকে যদি জানতে হয় যেমন সন্তানদের জানতে হয়, ঠিক তেমনি দেশকে জানতে হলেও নিজেদেরও তো জানতেই হবে, আমাদের উপরেই তো সবটা নির্ভর করছে।
1: আর এইভাবে চলতে চলতেই দেখা যাবে হয়তো এই স্বাধীনতার সাদা পায়রা আমাদের গোটা ভারতবর্ষের আকাশে একেবারে, মানে কি বলবো, একেবারে ডানা মেলে উড়ে বেড়াচ্ছে কোনো রকম কোনো বাধা বিপত্তি ছাড়াই। এটাই তো আমরা চাই, তাই না?
0: যে চটপট করে গিয়ে একটা পড়ে দেবো।
1: হ্যাঁ হ্যাঁ, নিশ্চয়ই নিশ্চয়ই।
0: কিশোর বালি থেকে বলছেন যে অনেক স্বপ্ন পেরিয়ে স্বাধীনতা কথাটা একদম ঠিক, এবং ওনার কাছে স্বাধীনতা মানে আমার দেশে কাজকর্ম থাকবে, সবাই যেন পয়সা রোজগার করতে পারি, মানুষ না খেয়ে যেন না থাকে, যেখানে কোনো ভয় থাকবে না, রাত 12টায় বাড়ি ফিরি মা বোন নিয়ে, রাত 1টাতেই হোক কিন্তু বাড়ি ফিরবো, মা বোনকে নিয়ে কোনো অঘটন ঘটবে না। কেন আমাদের ভয় লাগে এখনো? খবর দেখলে, পেপার পড়লে নারী নির্যাতন প্রথম পাতায় দেখতে পাওয়া যায়, স্বাধীন দেশে কেন দেখব? এই এই স্বপ্নগুলোই আমরা বরং লালন করি।
1: একদমই তাই। আজকের মতো আপনার কথা এই পর্যন্তই। ঝুমুর আর প্রযুক্তি ফিরে আসছে 10:10 অনুগল্পের আসর নিয়ে। জানিয়ে গেলাম আপনাদের, 10:10 আমরা ফিরে আসছি অনুগল্পের আসর নিয়ে। কান থাকুক 100.1 FM গোল্ডে।
2: आप परेशानियों से घिरे हैं, मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी, कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
3: नमस्कार, आकाशवाणी से समाचार संध्या के साथ मैं मुकेश कुमार। राष्ट्रपति द्रौपदी मुर्मू ने कहा, वैश्विक अस्थिरता के बीच भारत सबसे तेजी से बढ़ती प्रमुख अर्थव्यवस्था बना हुआ है। राष्ट्रपति ने 80वें स्वतंत्रता दिवस की पूर्व संध्या पर राष्ट्र को संबोधित करते हुए कहा, विकास का लाभ हर व्यक्ति तक पहुंचना हमारा संकल्प। सरकार प्रतियोगी परीक्षाओं को पारदर्शी और निष्पक्ष बनाने के प्रतिबद्ध। राष्ट्रपति का भावी पीढ़ियों के लिए प्राकृतिक संसाधनों के दायित्वपूर्ण उपयोग का आह्वान। राष्ट्रपति ने डिजिटल क्रांति को विकास का महत्वपूर्ण कारक बताया। कहा, डिजिटल तकनीक से विकास और सार्वजनिक सेवाओं को बेहतर बनाया जा रहा है। प्रधानमंत्री नरेंद्र मोदी कल दिल्ली के ऐतिहासिक लाल किला के प्राचीर पर ध्वजारोहण और राष्ट्र को संबोधित करेंगे। रक्षा बलों और केंद्रीय सशस्त्र पुलिस बलों के जवानों के लिए 78 वीरता पुरस्कारों की घोषणा। और उड़ीसा में लगातार मूसलाधार वर्षा से बाढ़ की स्थिति गंभीर। राष्ट्रपति द्रौपदी मुर्मू ने राष्ट्र निर्माण और देश की प्रगति में महत्वपूर्ण भूमिका निभाने वाले प्रत्येक नागरिक की सराहना की है। राष्ट्रपति ने स्वतंत्रता दिवस की पूर्व संध्या पर राष्ट्र को संबोधित करते हुए तीनों सेना के जवानों और पुलिस कर्मियों की कर्तव्य निष्ठा तथा विश्व पटल पर भारत का मान सम्मान बढ़ाने वाले प्रवासी भारतीयों की विशेष प्रशंसा की। राष्ट्रपति ने कहा कि विश्व के अनेक क्षेत्रों में युद्ध और अस्थिरता का प्रभाव सभी देशों पर पड़ रहा है। ऐसी परिस्थिति में भी भारत की अर्थव्यवस्था तेज गति से आगे बढ़ रही है।
4: आर्थिक अनुमानों के अनुसार भारत की विकास दर विश्व की औसत